0: Het weer, het blijft vandaag overwegend droog en het wordt tussen de 21 en 25 graden. In het noordoosten kans op een bui. Tot zover het radionieuws op Radio SBS.
1: Nu de verkeersinformatie op Radio SBS.
2: Dit is Annemieke Bosgaard van de ANWB. De ochtendspits lost nu geleidelijk op. In Zuid-Holland en Noord-Brabant staan nog de meeste files en dat komt door de afsluitingen van de A27 bij Gorkum en de A44 bij Sassenheim. Dat merk je op de A2 Den Bosch richting Utrecht, tussen Waardenburg en knooppunt Everding een kwartier vertraging. Op de A4 Den Haag richting Amsterdam, bij Zoeterwoudendorp nog 20 minuten oponthoud. Dan naar de A12 Utrecht richting Den Haag. Bij knooppunt het Gouwe is een vrachtwagen zijn lading verloren. 3 rijstroken zijn hier dicht en daardoor heb je 40 minuten oponthoud. Omrijden kan via Amsterdam over de A2, de A9 en de A4. En dit duurt ongeveer tot 11 uur. En dan tot slot de A27 Breda richting Gorkum. Bij knooppunt Gorkum 20 minuten vertraging door de wegwerkzaamheden.
1: Tot zover de verkeersinformatie op Radio SBS. Wij wensen u een fijne dag en blijf afgestemd op jouw Radio SBS.
3: रेडियो एसबीएस का प्रोग्राम आप सभी सुनने वालों की सेवा में बस पेश किया जा रहा है। 10:00 प्रोग्राम में 1 मिनट वाइडेट हो चुका है। पुरानी फिल्में संगीतों का प्रोग्राम आप सभी सुनने वालों की सेवा में बस पेश किया जा रहा है। काफी सुनने वाले होते हैं जो आज प्रोग्राम में अपना अपना गाना अपना अपना गीत को मांग किया है। मोहम्मद रफी की आवाज में गाना पेश होगा और वेल्थोफन की रहने वाली चंद्रा भोला सिंह ये गाना आज की प्रोग्राम में मांग किया है। मोहम्मद रफी की आवाज में लिखे जो खत तुझे वो तेरी ही याद में।